சுமத் கல்யர்பூர், மொஹம்மத் ரஃபி, மன்னாடே, முகேஷ், தலத் மெஹமூத் ஆர் ஹேமந்த் குமார் பகீர் বড় বড় গায়ক মানকৰ সঙ্গে ভি গীত গাইছন। লতা মঙ্গেশকৰ, আশা ভোসলে আৰু মুবারক বেগম বাগীর বড় বড় গায়িকা মানকৰ সঙ্গে ভি সে যুগল গীত গাইছন। হিন্দী, মৰাঠী, বংলা, গুজৰাটী, উড়িয়া আৰু ভি বনে গীত সে সঙ্গীত জগতকে ভেটি দেইছন। ইয়া চেন শুনমা মুনিম জি সিনেমাৰ ই গীতটা। গীত ৰচনা কৰিছন হসৰত জয়পুৰী, সঙ্গীত সজাইছন এছ টি বৰ্মন।